0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন আজি মুকলি। খানাপাৰাৰ আই এছ বি টিত উত্তৰ পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান। ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক লৈ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনাৰ বাবে এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰত 24 ৰানত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে দিনৰ 1 বজাত খানাপাৰা আই এছ বি টিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই উৎসৱৰ বতৰত উপহাৰ হিচাপে 11,40,000ৰো অধিক ৰেল কৰ্মচাৰীক 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ বাবে চৰকাৰে 2,009 কোটি টকাৰ আবণ্টন দিছে। প্ৰতিগৰাকী যোগ্য কৰ্মচাৰীক 78 দিনৰ বাবে সৰ্বাধিক 17,951 টকাৰ বোনাছ দিয়া হ'ব বুলি তেওঁ কয়।
1: कैबिनेट में आज सबसे पहले रेलवे के करीब 11,40,770 कर्मचारियों के लिए स्टाफ के लिए परफॉर्मेंस लिंक्ड बोनस 78 दिनों का बोनस 78 डेज का बोनस आज कैबिनेट ने अप्रूव किया। ये दीपावली का उपहार है रेलवे के सभी कर्मठ कर्मचारियों के लिए जो दिन रात मेहनत करते हैं, जो कि हम लोग जब त्योहार में रहते हैं तब वो फील्ड में ट्रैक पे लोगों के अंदर वर्कशॉप के अंदर दिन रात मेहनत करते रहते हैं, उन सभी रेलवे कर्मचारियों के लिए ये दीपावली का उपहार है। करीब 2,009 करोड़ रुपए का टोटल बोनस है।
0: কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী 2026-27 বিত্তীয় বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ 5 বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাই সামাজিক সুৰক্ষাৰ বাবে 53,428 কোটি টকা ব্যয়ত অনুমোদন দিছে। তেওঁ কয় যে দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত

0: এতিয়াৰে পৰা 79 বছৰ বয়সলৈকে 375 টকাকৈ আৰু 80 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ দিব্যাংগসকলক 625 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী সামাজিক সাহায্য যোজনাৰ অধীনত দিব্যাংগসকলৰ বাবে শাৰীৰিক প্ৰতিবন্ধকতাৰ মান 80% পৰা 40% হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনা কৰাৰ বাবে মেঘালয়ৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এল বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে। ডাঃ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই পদক্ষেপে জনগোষ্ঠী তিনিটাৰ আশা আকাংক্ষা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে যোৱা বছৰৰ 25 ডিচেম্বৰত ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাংবিধানিক মৰ্যাদা প্ৰদানৰ দিশত আলোচনা আৰু মীমাংসাত উপনীত হ'বলৈ মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক দায়িত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল। চলিত বৰ্ষৰ 30 জানুৱাৰীত ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰৰ দিশত মধ্যস্থতাকাৰী নিয়োগৰ বিষয়ে ঘোষণা কৰিছিল। কালি এল আৰ বিষ্ণয়ক মধ্যস্থতাকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়াৰ পাছতে তিনিওটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এই পদক্ষেপক আদৰণি জনাইছে। একেদৰে মিচিং জনগোষ্ঠীৰ ৰাইজ আৰু মিচিং যুৱ ছাত্ৰ সংগঠন টি এম পি কেৰ নেতৃবৰ্গয়ো এই পদক্ষেপক আদৰণি জনাইছে।
1: পপুলেশ্যন ৱাইজত যিটো ফাণ্ডিং আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেইখিনি আহিব আৰু নিজৰ এই অঞ্চলখিনিৰ যিকোনো সমস্যা সেই সমস্যাখিনি অৰ্থনৈতিক সমস্যা আপোনাৰ শৈক্ষিক সমস্যাৰ পৰা আদি কৰি যাতায়াতিক সমস্যা সেই সমস্যাখিনি নিজাববীয়া সিদ্ধান্তৰে সমস্যা সমাধান কৰিবলৈ এটা সুবিধা হ'ব। দ্বিতীয় কথা হ'ল কি ভাৰতীয় সংবিধানখনত আমাৰ এই জাতিটোক লৈ পিনি এটা সন্নিৱিষ্ট থাকিব আৰু যি ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট বিষয়টোক লৈ পিনি আমাৰ উঠি অহা যুৱ প্ৰজন্ম আমি আজি সংগ্ৰাম কৰি আছোঁ ৰাজপথত নানান ধৰণৰ আমি পন্থাৰে আন্দোলন কৰি আছোঁ কিন্তু আমাৰ এতিয়া জন্ম দিয়া ল'ৰা ছোৱালী যিবিলাক 10 বছৰ 5 বছৰ ল'ৰা ছোৱালী হৈছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব পাৰে লৈ পিনি আমি কেতিয়াবা খুব চিন্তিত হওঁ কিন্তু ভাৰতীয় সংবিধানত যেতিয়া নেকি এই সাংবিধানিক কবচ আমাৰ জাতিটোৰ কাৰণে দি দিয়া হ'ব তেতিয়া সুৰক্ষিত এটা সংবিধানৰ সুৰক্ষা দি দিব তেতিয়া আমাৰ এই নৱ শিশুসকলক লৈ পিনি আমাৰ এটা আত্মবিশ্বাস থাকিব যে তেওঁলোকে এটা সুৰক্ষিত হৈ জাতিৰ ভাষা কৃষ্টি সংস্কৃতি ভাষাৰ জাতিৰ অৰ্থনৈতিক তথা ভাষাৰ শৈক্ষিক দিশটোত আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব।
0: অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে কালি ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰা এই বৈঠকত ধেমাজি জিলাৰ সীমামূৰীয়া আৰু অৰুণাচল প্ৰদেশৰ লোৱাৰ ছিয়াং আৰু ইষ্ট ছিয়াং জিলাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিবদমান বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী ডাঃ অনুজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আৰু জীৱন গগৈ উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ হৈ মন্ত্ৰী কেণ্টজিনী, বিধানসভাৰ উপাধ্যক্ষ কে নিগ্যৰ, বিধায়ক তোজিৰ কাডু, নিনং এৰিং তথা দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ গঠনমূলক আলোচনা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সংশ্লিষ্ট গাঁওসমূহৰ ৰাইজৰ সৈতে প্ৰত্যক্ষ মত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নামচাই ঘোষণাক আলোচনাৰ আধাৰ হিচাপে লৈ উভয় ৰাজ্যৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: আজি অসম অৰুণাচল সীমান্তলৈ যি কথা আমাৰ ৰিজনেল কমিটি আছে, তো ৰিজনেল কমিটিৰ আজি 6ষ্ঠখন মিটিং হৈ গ'ল। ইয়াৰ আগতে 5খন মিটিং আমাৰ হৈ গৈছে আৰু ৰিজনেল কমিটিৰ অৰুণাচল কাউণ্টাৰপাৰ্টৰ চেয়াৰমেন কান্তজিনী চাহ আছে আৰু আমি গোটেইখিনি এই ধেমাজি আৰু আপাৰ ছিয়াং লোৱাৰ ছিয়াং যি অৰুণাচলৰ দুখন ডিষ্ট্ৰিক্ট আছে তাৰ বৰ্ডাৰ ইছ্যুটোলৈ আমি বহুত সময়ত কেইবাবাৰো কথা পাতিছোঁ আৰু বহুখিনি সমস্যা আমাৰ সমাধানো হৈছে আৰু আজিও আমি সিদ্ধান্ত ললোঁ যে যিবিলাক ঠাই স্পট ভিজিট কৰিব লগা আছে খুব কম দিনৰ ভিতৰত আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল অৰুণাচল আৰু অসম দুয়োটা পাৰ্টৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সেই স্পটলৈ ভিজিট কৰিবলৈ যাব।
0: ইয়াৰ আগেয়ে যোৱা মঙলবাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত আলোচনা কৰাৰ বাবে শিক্ষা তথা ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগু বিশ্বনাথ চাৰিআলিত এখন বৈঠকত মিলিত হয়। মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা এই বৈঠকত অৰুণাচলৰ পাপুমপাৰে জিলা আৰু বিশ্বনাথ তথা লখিমপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত থকা বিবদমান বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্ত সম্পৰ্কীয় বিষয় আলোচনাৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বিষয়াসকল উপস্থিত থাকে। কাৰ্যসূচীত পাপুমপাৰেৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ, অৰুণাচলৰ কেবিনেট মন্ত্ৰী বালু ৰাজা, অসমৰ সাংসদ ৰঞ্জিত দত্ত আৰু দুয়োখন ৰাজ্যৰ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। এই বৈঠকত প্ৰতিবেশী ৰাজ্য দুখনৰ সীমা সম্পৰ্কীয় বিষয় আলাপ আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰাৰ লগতে

0: ব্যৱস্থাই ঘোষণাপত্ৰ অনুসৰি শান্তিপূৰ্ণ আলোচনা অব্যাহত ৰখাৰ বাবে দুয়োপক্ষই সহমতত উপনীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ৱাকফ বোৰ্ডৰ সংস্কাৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা জীৱনত 25 বছৰ সম্পূৰ্ণ কৰিছে। সুশাসন, স্বচ্ছতা আৰু সৰ্বস্তৰৰ জনসাধাৰণৰ কল্যাণৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে দেশৰ প্ৰশাসনিক ব্যৱস্থাত পৰিৱৰ্তন আনিছে। এনে পদক্ষেপসমূহৰ ভিতৰত ৱাকফ আইন 2025 অন্যতম। ৱাকফ সম্পত্তি হৈছে ধৰ্মীয়, দাতব্য আৰু সমাজ কল্যাণমূলক উদ্দেশ্যত উৎসৰ্গা কৰা সম্পত্তি। এনে সম্পত্তিৰ পৰা আহৰণ কৰা আয় মছজিদ, শিক্ষানুষ্ঠান, কবৰস্থান আৰু বিভিন্ন জনকল্যাণমূলক কাম কাজৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়েহে এই সম্পত্তিসমূহৰ সঠিক পৰিচালনা আৰু ব্যৱহাৰ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। 2025 চনত প্ৰণয়ন কৰা ৱাকফ সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ পঞ্জীয়ন, নথিপত্ৰ সংৰক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সম্পত্তিৰ তথ্য অধিক সুসংগঠিত কৰা, পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি কৰা আৰু দায়বদ্ধতা নিশ্চিত কৰাই এই আইনখনৰ প্ৰধান লক্ষ্য। আইনখনত ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট সংস্থাসমূহৰ গঠন তথা কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনা হৈছে। ইয়াৰ জৰিয়তে সম্পত্তি পৰিচালনাৰ ব্যৱস্থা অধিক নিয়মিত আৰু কাৰ্যকৰী কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। স্বচ্ছ প্ৰশাসন আৰু দায়বদ্ধতা সুশাসনৰ অন্যতম আধাৰ। ৱাকফ সম্পত্তিৰ নথিভুক্তকৰণ আৰু পৰিচালনাৰ ব্যৱস্থাৰ উন্নয়নে ধৰ্মীয় তথা দাতব্য উদ্দেশ্যত উৎসৰ্গিত সম্পত্তিসমূহৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
0: শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হ'ব। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱীক পূজা কৰাৰ পাছত দশমীক দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ চলিত টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত চতুৰ্থখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 24 ৰানত পৰাস্ত কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 247 ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে মাত্ৰ 50টা বলত অপৰাজিত 102 ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি 19 অভাৰ আৰু 3টা বলত 9টা উইকেট হেৰুৱাই 223 ৰান সংগ্ৰহ কৰে। দলৰ হৈ সঞ্জু ছেমছনে সৰ্বাধিক 56 ৰান সংগ্ৰহ কৰে। তিলক বৰ্মাই 43 ৰানৰ অৱদান আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ কিমো পলে 5টা উইকেট দখল কৰে। খেলখনত শতক অৰ্জন কৰা দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা মনজিত গগৈৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত কক্ৰোচ জনতা পাৰ্টীৰ দুজন নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আদালতৰ নিৰ্দেশমৰ্মে তেওঁলোকক 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। নিষেধাজ্ঞা উলংঘা কৰি বেৰিকেড বগাই যন্তৰ মন্তৰত প্ৰৱেশ কৰা, ৰাষ্ট্ৰীয় পতাকা জোকাৰি শ্লোগান দিয়া আৰু শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন, দি চেণ্টিনেল, দৈনিক অগ্ৰদূত, আমাৰ অসম কাকততো বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 9 অক্টোবৰত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰাৰ পিছত বুধবাৰে পুৱা তেওঁ আদালতত হাজিৰ হয়। সংবাদকৰ্মীসকলে অভিযুক্তগৰাকীৰ মন্তব্য আৰু দৃশ্য ল'বলৈ চেষ্টা কৰোঁতে অধিবক্তা আনন্দ কুমাৰ ভূঞাই সাংবাদিকসকলক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অসম কাকতত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কক্ৰোচ জনতা পাৰ্টী তথা কংগ্ৰেছসহ বিৰোধী মিত্ৰজোঁটে কৰা প্ৰতিবাদ আৰু সমালোচনাৰ বিৰুদ্ধে অসম প্ৰদেশ বিজেপিয়ে ৰাজ্যজুৰি জনজাগৰণ সমদল আৰম্ভ কৰিছে। কালি গুৱাহাটী, শিলচৰ আৰু যোৰহাটত হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মীৰ উপস্থিত

0: ভিত্তিত বিশাল সমদল উলিওৱা হয়। দৈনিক জনমভূমি কাকত আৰু নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ স্থান লাভ কৰিছে। অসম গণ পৰিষদৰ 42 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দলটোৰ গুৱাহাটীৰ আমবাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়, জিলা আৰু আঞ্চলিক কাৰ্যালয়সমূহৰ লগতে ধেমাজিত কেন্দ্ৰীয়ভাৱে 42 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমীয়া খবৰ কাকতত বাতৰিটো পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মঞ্জিত। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন আজি মুকলি। খানাপাৰাৰ ISBTৰ উত্তৰ পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠান। ৰেল কৰ্মচাৰীৰ বাবে 78 দিনৰ দৰমহাৰ সমতুল্য উৎপাদনশীলতা সংযুক্ত বোনাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাভা হাছং মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক লৈ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনাৰ বাবে LR বিষ্ণয়ক মধ্যস্থতাকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে নিযুক্তি। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে ধেমাজিত 6ষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰত 24 ৰানত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্রী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। মুখ্যমন্ত্রীয়ে খানাপাৰা আই এছ পি টিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰি কয় যে ইয়াৰ ফলত ইউৰোপৰ 28খন ৰাষ্ট্ৰসহ মুঠ 42খন দেশ ভ্ৰমণৰ বাবে গুৱাহাটীতে ভিছা আবেদন কৰাৰ পথ প্ৰশস্ত হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই জনোৱা অনুৰোধক লৈ আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লক্ষ্যৰে কালি ধেমাজিত ষষ্ঠ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। গোৱালপাৰা জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহগণনাৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ত জনগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত 5 মাইল অঞ্চলত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে। কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত ৰিভাৰ ৰাফটিং আৰম্ভ কৰা হৈছে। ভাৰত ভূটান সীমান্তৰ জমদ্বাৰৰ পৰা সোণকোষ নদীৰে চৌধুৰী ঘাটলৈকে আগ্ৰহীসকলে এই ৰাফটিং কৰিব পাৰিব। আৰু অসমৰ যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে শুনক বিজ্ঞানসন্মত গাহৰি পালনৰ সহায়ক আঁচনিসমূহ। এই আলোচনাৰ প্ৰথম ভাগ, ইয়াত ভাগ লৈছে ৰাণীৰ গাহৰি প্ৰজনন পামৰ পশু চিকিৎসা বিষয়া ডক্টৰ অলিভা দাস আৰু ৰাণীৰ খণ্ড পশু চিকিৎসা বিষয়া ডক্টৰ ৰাজকিশোৰ গগৈয়ে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে খুব চমুকৈ গগৈ ডাঙৰীয়াই ক'ব নেকি যে বিজ্ঞানসন্মত বুলি ক'লে কি বুজিম গাহৰি পালন বুলি ক'লে?
3: আমি যেতিয়া বিজ্ঞানসন্মত গাহৰি পালন বুলি কওঁ তাতে একচুৱেলি মেইন আমাৰ মেনেজমেণ্টো আহে। তাতে আমি কেনেকৈ গাহৰি পালন কৰিলে আমাৰ যিখিনি গাহৰি আছে ফাৰ্মত যি বেমাৰ মানে কম হয় বা চাইণ্টিফিক আমি যে কেনেকৈ ফিডিং কৰিব পাৰোঁ, বিজ্ঞানসন্মত হেৰিত আমি কেনেকৈ যিটো আমাৰ ছেট আছে হাউচিং আছে সেইখিনি আমাৰ আহি যায়, মানে কনষ্ট্ৰাকশ্যনখিনি আহি যায়। প্লাছ আপোনাৰ তাতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে আমাৰ ট্ৰিটমেণ্ট কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন, তাতে আমাৰ ভেকচিনেশ্যনখিনি আহি যায়, আমি ডিৱৰ্মিংখিনি কৰিব লাগে, প্লাছ আমাৰ মেডিচিনখিনি মানে থাকে। তো আমি যদি এইখিনি নকৰোঁ তেতিয়া মানে আমাৰ দেখা যায় কি যোনটো মানে একচুৱেলি আমাৰ গাহৰি পালনত আমি কি হয় আমাৰ ওজনটো মানে মেইন বডি ৱেইটটো আমাৰ এটা মাৰ্কেট মানে আপোনাৰ ভাবক কি 70 kg to 100 kg মানে আমাৰ
2: গাহৰি পালন যিহেতু মুখ্যতঃ মাংসৰ কাৰণে কৰা হয়, ওজনৰ প্ৰসংগটো থাকিবই
3: হয়। তো সেইটো কাৰণে মানে কি হয় আমি তাতে আমাৰ দুটা একদম মানে ইম্পৰ্টেণ্ট হেৰি থাকে, এটা হ'ল ফিডিং।

0: ফিডিংটো আমি চাইণ্টিফিকেলি কেনেকৈ আমি ফিডিংখিনি কৰিব লাগে,
1: দানা
0: দানাটো আমি
1: হয়
0: কি কি খুৱাব লাগে। তাতে আমাৰ মূল দুটা ৰেচন থাকে, এটা আপোনাৰ গ্ৰোৱাৰ ৰেচন, এটা ফিনিচাৰ ৰেচন আছে, সেনেকৈ আমি খুৱাব লাগে। প্লাছ এই যিখিনি মই ক'লোঁ আপোনাৰ মানে কি ভেকচিনেশ্যন, ডিৱৰ্মিং ট্ৰিটমেণ্টখিনি থাকে, সেইখিনি যদি আমি নকৰোঁ তেতিয়া আমি দেখা যায় কি আমি যদি ফিডিংটোও কৰি থাকোঁ
1: হয়
0: কিন্তু মানে আমাৰ যোনটো মানে আপোনাৰ ওজনটো মানে
1: হয়
0: সেইটো মানে আমাৰ সময়মতে মানে আমি নাপাওঁ মানে।
1: অঁ অঁ আমাৰ গাহৰি পালকসকলে সততে কোনবিলাক ভুল কৰি থাকে সেইবিলাক কথা অকণমান আঙুলিয়াই দিব নেকি? কাৰণ ভুলবিলাকলৈও আঙুলিয়াই দিয়াটো খুব জৰুৰী।
0: হয়
1: এটা গঁৰালত মতা মাইকীৰ অনুপাতটো নিৰ্দিষ্ট কৰি ৰখাটো জৰুৰী নেকি? কি ক'ব?
2: মানে বিজ্ঞানসন্মতভাৱে যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ 5টা যদি আমি মাইকী গাহৰি পুহিছোঁ সেইটো হিচাপত আমি এটা
1: মতা
2: মতা
1: গাহৰি
2: গাহৰি ৰাখিব লাগে।
1: 5:1
2: 5:1, 4:1, 5:1 সেইটো। আৰু ইয়াতে কি হয় আমাৰ মানে এতিয়াতো যিহেতু AI মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন যিটো কৃত্ৰিম প্ৰজনন বুলি কয় সেইটো মানে মানে উপলব্ধ আছে, কিন্তু সেইটোৰ অসুবিধাটো এইটো হৈছে যে সেইটো এতিয়ালৈকে মানে চৰকাৰীভাৱে আমি উন্মোচন বস্তুটো কৰিব পৰা নাই, কিন্তু তাৰ এটা প্ৰচেষ্টা আমাৰ এতিয়া চলি আছে, বিভাগে কৰি আছে কাম,
1: গৱেষণাৰ স্তৰত
2: গৱেষণা
1: আছে।
2: স্তৰত আছে আৰু মানে তেনেকুৱা বুলিয়ে ক'ব পাৰি,
1: হয়
2: গৱেষণা স্তৰতে আছে।
1: হয়
2: আৰু সেইটো যদি কিবা কাৰণত আমি ছাকচেছফুল হৈ যাওঁ
1: হয়
2: তেতিয়াহ'লেতো বহুত বেছি ভাল হ'ব। তেতিয়া আপোনালোকে এটা মতা গাহৰি ৰাখিবলৈ যিখিনি খৰচ সেই খৰচটো অট'মেটিকেলি মানে ফাৰ্মাৰখিনিয়ে তাৰ পৰা সঁহাৰি পাব, মানে সেই খৰচটো আৰু তেওঁলোকে উঠাব নালাগে তেনেকুৱা। আৰু লগতে ভুল মানে ভুল বুলি ক'লে এতিয়া এনেকুৱা হৈছে আমি আজিকালি আমাৰ যিখিনি ফাৰ্মাৰ যিখিনি আমাৰ কৃষক আছে তেওঁলোকে বিচাৰে যে এনেকুৱা এজনী গাহৰি আহক যাৰ ওজনটো বাঢ়ে, ভাল পোৱালিও আমি পাওঁ যাতে আমি লাভান্বিতটো হ'ব পাৰোঁ। কিন্তু সেইটো কৰিব যাওঁতে আমি কি কৰোঁ, আমি বিজ্ঞানসন্মতভাৱে আমি ক্ৰছ কৰোঁ, ক্ৰছ কৰোঁ মানে আমি বাহিৰৰ গাহৰিৰ লগত আমাৰ ইয়াৰে যিটো লোকেল গাহৰি আছে সেইটোক আমি ক্ৰছ কৰি আমি তাৰে যিটো প্ৰডাক্ট যিটো নতুন গাহৰি পোৱালি হয় সেইটো আমি ব্যৱহাৰ কৰোঁ। কিন্তু সেইটোৰ লগতে আমাৰ বেনিফিট যিমান আহিছে আমাৰ তাৰ লগত বেমাৰো আহিছে। এতিয়া আমাৰ ক'ভিডৰ সময়ৰ পৰা আফ্ৰিকান চুৱাইন ফিভাৰ বুলি এটা বেমাৰ, বেমাৰটোৰ যিটো প্ৰতিষেধক, প্ৰতিষেধকটো মানে আমি সেইটো অলৰেডি গৱেষণা হৈছে, আৰু গৱেষণা হৈছে যদিও মানে এতিয়ালৈকে আমাৰ ফিল্ডত বা আমাৰ গাঁও আমাৰ মানে পাব্লিকৰ কাৰণে মুকলি কৰা হোৱা নাই।
1: শীঘ্ৰে
2: আমিও আশা কৰিছোঁ যে শীঘ্ৰে আহক, আৰু আহিলে এটলিষ্ট মানে ফাৰ্মাৰখিনিয়ে লাভান্বিত হ'ব। ৰাণীৰ ওচৰে পাজৰে মানে বহুতখিনি গাহৰি এতিয়াও মাৰা হৈছে সেই বেমাৰৰ পজিটিভ অহা কাৰণে। চ' আমি ডিটেকশ্যনৰ কাৰণে আমাৰ কিট আজিকালি এভেইলেবল আছে সেই বেমাৰটো ডিটেক্ট কৰিবলৈ, কিন্তু সেইটোক প্ৰতিৰোধ কৰিবলৈ আমি এতিয়াও মানে অক্ষম কিছু ক্ষেত্ৰত। গতিকে জৈৱ সুৰক্ষাটো মানুহে বহুত বেছি গুৰুত্ব দিব লাগিব, মানে আপুনি পাৰালৈকে আপুনি বেছি মানে মানুহক নিজৰ ফাৰ্মলৈ সোমাব দিয়া, বা যদি কোনোবা ট্ৰিটমেণ্ট পাৰ্পাজতো আহিছে তাৰ আগতো আপুনি অলপ কিছুমান মানে প্ৰিকশ্যন আপুনি ল'ব লাগিব।
1: এটা আফ্ৰিকান চুৱাইন ফিভাৰ বা অন্য ধৰণৰ বেমাৰ বেছিভাগ এইটো সংক্ৰমণৰ ফলত হয়, আফ্ৰিকান চুৱাইন ফিভাৰ সংক্ৰমণৰ ফলতে হয়। গতিকে এই ক্ষেত্ৰত জৈৱ সুৰক্ষাক গুৰুত্ব দিবই লাগিব,
2: দিবই লাগিব।
1: এই ক্ষেত্ৰত কিছু অৱহেলা কৰা দেখা পায় নেকি আপোনালোকে?
2: অৱহেলাৰ কাৰণেই বেছিভাগ এই বেমাৰটো মানে বিয়পিছে। আমি এনেকুৱাও দেখিছোঁ কিছুমান মানে ফাৰ্মাৰ যোনে বহুত ভালকৈ চাইণ্টিফিক বা বিজ্ঞানসন্মতভাৱে গাহৰি পাম ৰাখিছিলে, কিন্তু তেওঁলোকৰ কিছুমান ক্ষুদ্ৰ ভুলৰ কাৰণে এই অসুবিধাটো আহি যায়।
1: গতিকে এনেকুৱা সময়ত যেতিয়া এই গাহৰি পালকসকল লোকচানৰ সন্মুখীন হয়, তেওঁলোকৰ গাহৰিবিলাক মাৰি পেলোৱা হয়, গতিকে ইয়াতে তেওঁলোকক ক্ষতিপূৰণৰ দিয়াৰ ব্যৱস্থাটো কেনেধৰণৰ বাবু, তাৰ বাবেও নিশ্চয় কিবা আঁচনি আছে?
0: হয়, মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কম্পেনচেশ্যন দিয়া হয়। সেইটো মানে আপোনাৰ গাহৰিৰ যোনটো মানে বডি ৱেট থাকে, বডি ৱেটৰ হিচাপে মানে এটা কম্পেনচেশ্যন দিয়া হয়। আপোনাৰ 100 কেজিৰ ওপৰত যদি গাহৰিটো মানে যদি মানে মাৰিবলগীয়া হয়, তো 100 কেজিৰ ওপৰত আপোনাৰ এটা গাহৰিত 15,000কৈ পায়। তাৰপিছত আপোনাৰ সেই সেনেকৈ ওজন চাই আপোনাৰ বেলেগ বেলেগ মানে ক্ষতিপূৰণ দিয়া হয়। তাৰ তলত আপোনাৰ এই 12,000কৈ দিয়ে, যিখিনি মানে ভাবক কি 100 কেজিৰ পৰা আপোনাৰ এই 70 কেজি হয়। আকৌ সেনেকৈ আপোনাৰ 8,400 টকাও পায়, আৰু পোৱালিবিলাকত আপোনাৰ 2,200 টকাকৈ পায়। এটা কম্পেনচেশ্যন দিয়া এটা মানে ব্যৱস্থা আছে। প্লাছ তাতে যদি আপোনাৰ ভাবক কি গাহৰিৰ দানা, দানাখিনিও মানে একচুৱেলি আমি ডেমেজ কৰিবলগীয়া হয়, সেইখিনি মানে জ্বলাই দিব লাগে। তো তাতো মানে আপোনাৰ

0: পাৰ কেজি দানাত আপোনাৰ 22 টকাকৈ মানে দিয়া হয়।
1: হয়
0: এই গোটেইখিনি মানে আপোনাৰ টোটেল কৰি পেলাই আপোনাৰ টোটেল আমি কিমান গাহৰি তাতে কালিং কৰিলোঁ, প্লাছ আপোনাৰ কিমানখিনি ফিড আমি মানে তাতে নষ্ট
1: নষ্ট
0: কৰিলোঁ,
1: কৰিলোঁ,
0: সেইখিনি গোটেইখিনি টোটেল কৰি পেলাই মানে কম্পেনচেশ্যনটো মানে আমি ফাৰ্মাৰজনক মানে দিবলৈ চেষ্টা কৰোঁ।
1: এতিয়া এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ নিৰূপণ কৰে সেই গাহৰিবিলাক যিবিলাকক আপোনালোকে ক্ষতিপূৰণ দিব গাহৰি পালকসকলক, সেইবিলাক আপোনালোকে কেনেকৈ নিশ্চিত কৰে যে এইটোৱেই সেই সংক্ৰমিত গাহৰি, বা তাৰ বাবে আগতীয়া কিবা পঞ্জীয়নৰ জৰিয়তে আপোনালোক আগবাঢ়ে নেকি এই কামখিনিৰ কাৰণে?
0: একচুৱেলি কি হয়, আপোনাৰ ভাবক কি আমাৰ তাতে যি লোকেল ভেটেনেৰি মানে অফিচাৰ থাকে, পশু চিকিৎসক থাকে, ফাৰ্মাৰখিনিয়ে মানে কি যোগাযোগটো ৰাখে, তেখেতে লোকেল ভেটেনেৰি অফিচাৰজনক আহি পেলাই মানে কথাবিলাক কয়,
1: হয়
0: মানে সেইটো কি আপোনাৰ গাহৰিখিনি মানে বেমাৰ হৈ আছে, তো তাতে আপোনাৰ ইনিচিয়েলি ট্ৰিটমেণ্ট হয় আৰু আমি চাৰ্ভিলেঞ্চো কৰোঁ, চাৰ্ভিলেঞ্চ ব্লাড চেম্পল লোৱা হয়, আৰু যদি গাহৰি যদি মৰে, গাহৰি মৰিলে পোষ্টমৰ্টেম কৰিবলগীয়া হয়, তো
1: হয়
0: পোষ্টমৰ্টেমত আমাৰ যিখিনি মানে আপোনাৰ চেম্পুল
1: হয়
0: তাতে মানে টিচু চেম্পুল আছে, মেইনলি আমি স্প্লিন কালেক্ট কৰোঁ, লিম্ফ নোড কালেক্ট কৰোঁ,
1: হয়
0: লিভাৰটো কালেক্ট কৰোঁ,
1: হয়
0: এইখিনি আমি আমাৰ খানাপাৰাত NERDDL বুলি আছে, এনিমেল হেল্থ চেণ্টাৰ,
1: হয়
0: তাতে আমি টেষ্টৰ কাৰণে পঠাই দিওঁ,
1: হয়
0: তো তাতে সেই চেম্পুলখিনি বা ক্লিনিকেল মেটেৰিয়েলখিনি আপোনাৰ টেষ্ট কৰে, টেষ্ট কৰি যদি পজিটিভ পায়
1: হয়
0: তেতিয়া মানে ডিচিজন লোৱা হয় কি কালিং প্ৰচেছটো মানে আৰম্ভ কৰে, যাতে মানে এই বেমাৰটো আৰু বেলেগ ফাৰ্মত বা মানে স্প্ৰেড নহয়। তাতে যদি ভাবকি আপুনি 100% যোনটো মানে গাহৰি পপুলেশ্যন আছে সেইটো যদি আপুনি নষ্ট কৰি দিয়ে, তেতিয়া মানে আমি ধৰোঁ কি মানে সেইটো তাতেই মানে সেই যোনটো এপি চেণ্টাৰ, সেইটো এপি চেণ্টাৰ বুলি কোৱা হয়,
1: এপিচেণ্টাৰ,
0: তাতেই মানে আমি
1: হয়
0: সেইটো মানে কণ্ট্ৰল কৰি ৰাখিছোঁ, মানে
1: হয় হয় হয় তাৰ
0: হয়
1: পৰা যাতে আৰু সংক্ৰমণটো বিয়পি
0: সংক্ৰমণ
1: নাযায়।
0: নহয়।
1: হয়
0: তাতে আৰু এটা ক'ব বিচাৰোঁ, তাতে মানে একচুৱেলি কি হয়, আমাৰ ডিষ্ট্ৰিক্ট ভেটেনেৰি অফিচাৰ আছে, তেখেতে এটা RRT বুলি কয়, ৰেপিড ৰেছপন্স টীম এটা মানে গঠন কৰি দিয়ে,
1: হয়
0: উইদিন 24 আৱাৰ্ছৰ ভিতৰতেই সেই RRT ফাৰ্মখনত গৈ পেলাই সেই কালিং প্ৰচেছটো মানে কৰে। কালিং প্ৰচেছৰ আগত আপোনাৰ যেনেকৈ প্ৰত্যেকটা গাহৰিৰ ওজন মানে ল'ব লাগে, তাতে মানে আপোনাৰ যেনেকৈ ভাবক কি লেন্থ ফৰ্মুলা আছে, লেন্থ গাৰ্ড বা যদি আপোনাৰ স্প্ৰিং বেলেঞ্চ সেনেকুৱা কিবা আছে, সেনেকৈ আমি মানে ওজনটো আমি লৈ লওঁ, ওজনটো লৈ পেলাই তাৰপিছত আমি সেই কালিং প্ৰচেছত মানে আমি যাওঁ, আগতে মানে ওজনটো ল'ব লাগে, সেইখিনি
1: হয়
0: ৰেকৰ্ডখিনি ল'ব
1: নিৰ্দিষ্ট
0: লাগিব।
1: প্ৰক্ৰিয়াৰ মাজেদি
0: হয়
1: কৰা হয়
0: হয়
1: গোটেই
0: হয়
1: কামখিনি।
0: হয়
1: অলিভাই ক'লে আমাক যে ইয়াৰ বাবে জৈৱ সুৰক্ষাৰ প্ৰতি বেছি আমি মনোযোগ দিব লাগে।
0: হয়
1: জৈৱ সুৰক্ষাৰ কিছুমান প্ৰাথমিক দিশলৈ আপুনি আঙুলিয়াই দিব নেকি?
2: জৈৱ সুৰক্ষা বুলি ক'লে বায়' ছিকিউৰিটি যিটো
1: হয়
2: ইংৰাজীত কয়, সেইটো মানে আপোনাৰ এটা থাকে আপোনাৰ ষ্ট্ৰাকচাৰেল, যিটো মানে আমি ধৰি লওক গোটেই গাহৰি ফাৰ্মখনৰ চৌদিশটো আমি ঘেৰি থৈ দিলোঁ, বা তাত তৎক্ষণাত কোনো সোমাব নোৱাৰা কৰি দিলোঁ, বা লগতে কি কৰিলোঁ যে আমি এণ্ট্ৰেঞ্চত এটা ফুড ডিপ দিলোঁ, য'ত আমি ধৰি লওক পানীৰ ভৰিখন ধুই তাত গোটেই ভৰিখন আপুনি চাফা কৰিহে আপুনি ভিতৰলৈ সোমাব পাৰিব, আৰু যেতিয়া আপুনি ওলাই আহিব তেতিয়াও তাতেই ভৰিখন ধুই আপুনি ওলাই যাব, সেইটো এটা। আৰু আপোনাৰ লগতে আমি এইটোও কৰিব পাৰোঁ যে মানে গছ গছনিটো লাগিবই, কাৰণ গাহৰিৰ গৰমটো বহুত বেছি, গতিকে আমি গছ গছনি লাগিব, কিন্তু গছ গছনিৰ লগত যেতিয়া গছ গছনি থাকিব তাত বিভিন্ন ধৰণৰ চৰাই আহিব, পশু পক্ষী আহিব, তো তেওঁলোকেও কি কৰে কেতিয়াবা যিটো বেমাৰৰ বীজাণুটো সেইটো লৈ আহে। ধৰি লওক আপুনি কোনোবা এখন গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰ হৈছে আৰু গাহৰিটো কোনোবাই গম নোপোৱাকৈ ধৰি লওক কাটি বজাৰলৈ বেচিবলৈ লৈ আহিলে, চ' যেতিয়া তেনে কৰিলে তেনে ক্ষেত্ৰত তাত চৰাই কাউৰী বা তেনেকৈ মাংসত ছাপ'জ লৈ আহি যদি কিবা কাৰণত আপোনাৰ ফাৰ্মত বস্তুটো ড্ৰপ কৰে বা পেলাই দিয়ে, আৰু গাহৰিটো হ'ল অমনিভৰাছ, সিহঁতি সৰ্বভোজী, সিহঁতি চব খায়, চ' যি আহে সিহঁতি মুখৰ আগত আপুনি দিলে সিহঁতি খাব, চ' তেনেকৈও মানে বেমাৰটো এটা স্প্ৰেড হোৱাৰ চান্স থাকে। সেইটো কাৰণে আমি কি কৰোঁ, নেটিংটো আমি সেইটো মানে আপুনি যেতিয়া হাউচিংটো কৰিব, যেতিয়া আপুনি ঘৰটো বনাব, গঁৰালটো যেতিয়া আপুনি বনাব, পাৰালৈকে আপুনি এটা নেটিঙৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি আপুনি হাফ ৱাল দি নেটিংটো যদি কৰাও নাই, আপুনি এটলিষ্ট গ্ৰীণ নেট, আজিকালিতো বিভিন্ন ধৰণৰ বস্তু বজাৰত আছে উপলব্ধ, গতিকে আপুনি তেনেকুৱা ধৰণৰো কিছুমান আপুনি প্ৰিকশ্যন আপুনি ল'ব পাৰে। সেইটো আমি ষ্ট্ৰাকচাৰেলি ক'লোঁ। আৰু এটা হ'ল আমি কেনেকৈ কৰিব পাৰোঁ বাই হেৰি মানে নিজৰ কিছুমান প্ৰিকশ্যন, যেনেকৈ আপোনাৰ ছাপ'জ আপুনি এটা কনষ্টেণ্ট টাইমত আপুনি ফাৰ্ম

0: খনত সোমায়। যিকোনো আপুনি চাৰিটা গাহৰি ৰাখিছে, পাঁচটা গাহৰি ৰাখিছে, আপুনি নিজে দানা দি আছে, তো আপুনি যেতিয়া দানা দিব যাব, দানা দিব যাওঁতেও আপুনি আপোনাৰ কাপোৰযোৰ, যিযোৰ আপুনি পিন্ধিছে, সেইটো আপুনি সেই ফাৰ্মখনৰ কাৰণে এযোৰ কাপোৰ আপুনি থৈ দিব
1: লাগে।
0: যেনেকে আমি কভিডৰ সময়ত কৰিছিলোঁ,
1: আমি হস্পিটেললৈ গ'লে,
0: গ'লে
1: আমি আইচিইউ বা কেবিনত গ'লে যে আমি এটা পোচাক পিন্ধি
0: পোচাক পিন্ধি যাব লাগে তেনেকে, বা আপুনি গামবুটৰ ব্যৱস্থা, আজিকালি এইবোৰ বস্তু বহুত বেছিও কষ্ট নহয়, মানে এফৰ্ড কৰিব পাৰি, বা নকৰিলেও অনলাইনো কিনিব পাৰি, বা আপুনি চেণ্ডেলযোৰ লাগে বেলেগকে থৈ দিয়ক, যে বাহিৰত পিন্ধি অহা চেণ্ডেলযোৰ আপুনি ফাৰ্মলৈ লৈ নাযাব। এইবোৰ বহুত সৰু সৰু বস্তু, কিন্তু এইবোৰেই কিন্তু বেমাৰটো প্ৰতিৰোধ কৰোঁতে আপোনাক বহুতখিনি সহায় কৰিব। আৰু লগতে আপুনি টাইম টু টাইম গঁৰালটোও আপুনি চাফা ৰাখিব লাগিব, কাৰণ আপোনাৰ মানে কি হয়, মেক্সিমাম কি হয়, আপোনাৰ ফ্ল'ৰটো যদি চাফা নাথাকে, ফ্ল'ৰৰ পৰাও বিভিন্ন বেমাৰৰ বীজাণু আহিব পাৰে। কিন্তু আগতে আপুনি বিজ্ঞানসন্মত বুলি ক'লে আপোনাৰ ক্লিনলিনেছটো, চাফাটো, এটা বহুত এটা পৰিষ্কাৰ পৰিচ্ছন্নতা, এইটো বহুত বেছি দৰকাৰী। তেনেকুৱা
1: এতিয়া আমি দেখোঁ যে মুকলিকৈ কিছুমান চৰি থাকে আৰু বিভিন্ন চৰাই আছে, বগলী জাতীয় চৰাইও থাকে, যিবিলাকে সেই পশুটোৰ গাত পৰি চিকৰা বা সেইবোৰ খায়, গতিকে তেনেকে সেই ঠোঁটত গৈও সেই বীজাণুটো গুচি যাব পাৰে, অন্য পশুলৈ গুচি যাব পাৰে। গতিকে সেই আপুনি যিটো কৈছে গ্ৰীণ নেট, সেইকাৰণে তেনেধৰণৰ গ্ৰীণ নেট দিয়াৰ ব্যৱস্থা কৰাটো ভাল। আৰু আমি দেখোঁ যে আমি জৈৱ সুৰক্ষাৰ যদি খুব ভাল উদাহৰণলৈ আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে মন্দিৰ, মছজিদ বা ধৰ্মীয় স্থান, প্ৰাৰ্থনা গৃহবোৰ, য'ত আমি জোতা চেণ্ডেল খুলি নিৰ্দিষ্ট স্থানত হাত ভৰি ধুই তাৰপাছতে আমি ভিতৰ ভাগলৈ যাব পাৰোঁ। গতিকে গৰুৰ গোহালি, গাহৰিৰ গঁৰাল, সেইবুলি অৱজ্ঞা নকৰি তাকো একেধৰণৰ মান্যতা এটা দি যদি জৈৱ সুৰক্ষাৰ দিশে আগবাঢ়ে, আৰু মান্যতা দিবই লাগিব, কাৰণ ইয়াতে সেই গাহৰি পালকজনে তাৰ জৰিয়তে তেওঁ ধন উপাৰ্জন কৰিছে, লক্ষ্মী অহাৰ এটা বাট মুকলি কৰিছে। গতিকে কোনো ধৰ্মীয় গৃহ, উপাসনা গৃহতকৈ আচলতে কম নহয়। এতিয়া আমি চিটাকৰণৰ প্ৰসংগলৈ আহিব খুজিছোঁ, ভেকচিনেশ্যন। এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আছে, আফ্ৰিকান চুৱাইন ফিভাৰটো আছে, আমি কৈয়ে আছোঁ, যাৰ ভেকচিন এতিয়ালৈকে গৱেষণাগাৰৰ পৰা মুকলি হৈ অহা নাই। তেনেক্ষেত্ৰত আৰু কেনেধৰণৰ বেমাৰ আছে আৰু সেইবিলাকৰ চিটাকৰণৰ কি ব্যৱস্থা ৰখা হৈছে?
0: আমাৰ এতিয়া সদ্যহতে এটা আপোনাৰ চবকাৰ আমি দিওঁ ভেকচিনটো। চবকাটো মানে কি হয়,
1: চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া,
0: হয় বিনামূলীয়া,
1: এটি আঁচনি,
0: এইটো এটি চৰকাৰৰ আঁচনি, সেইটো এটা আপোনাৰ আপোনাৰ নেশ্যনেল লেভেলৰ আঁচনি। চ' তাৰে আণ্ডাৰত আমাৰ ভেকচিনছবোৰ ফ্ৰী, মানে একদম বিনামূলীয়া আপোনাৰ উপলব্ধ। গতিকে আপুনি যিজন আপোনালোকৰ পশু চিকিৎসা বিষয়া থাকে, তেওঁৰ লগত যদি আপুনি যোগাযোগ কৰে, তো সেই বস্তুটো আপুনি উপকৃত হ'ব। তো এটা হ'ল আপোনাৰ চবকা, যিটো আমি দুমাহৰ বয়সত আমি দিব পাৰোঁ, আৰু তাৰপিছত ছমাহৰ পিছত আমি তাৰে বুষ্টাৰ ড'জটো দি সেইটো আমি ৰিপিট কৰি তেনেকৈ গৈ থাকিব লাগে ছমাহে ছমাহে। তাৰপিছত নেক্সট হ'ল যিটো হ'ল ক্লাছিকেল চুৱাইন ফিভাৰ। ক্লাছিকেল চুৱাইন ফিভাৰটো মানে কি হয়, সেইটোৰ মানে বিনামূলীয়া এতিয়া ভেকচিন এভেইলেবল আছে, মানে প্ৰতিষেধক এভেইলেবল আছে, সেইটো আপুনি ডেৰ মাহৰ পৰা দুমাহৰ ভিতৰত দি সেই একে ছমাহৰ পিছত বুষ্টাৰ দি আপুনি প্ৰত্যেক ছমাহে ছমাহে সেই ভেকচিনটো আপুনি দি যাব লাগে। এইকেইটা দি থ'লে মানে কি হয়, কিছুমান বেমাৰৰ পৰা আপুনি সকাহ হৈ থাকে। কিন্তু যিটো ক্লাছিকেল চুৱাইন ফিভাৰ ভেকচিন বেমাৰ হয় বা যিটো আপোনাৰ চবকা হয়, সেই বেমাৰবোৰৰ কিন্তু ট্ৰিটমেণ্ট আছে আৰু প্ৰতিষেধক আছে, কাৰণে ফাৰ্মাৰজন খুব বেছি মানে তাত প্ৰব্লেম নাপায় যদি টাইম টু টাইম তেওঁ ভেকচিনটো দি থাকে। আৰু লগতে আপোনাৰ পেলুৰ ঔষধ যিটো খুৱাব লাগে, বা আপোনাৰ লিভাৰৰ কাৰণে যিখিনি ছাপ্লিমেণ্ট খুৱাব লাগে, কাৰণ আমাৰ কি দেখা যায় যে গাঁও অঞ্চলত মানে সুষম দানাটোৰ ওপৰত গুৰুত্বটো মানুহৰ কম। গাঁৱত মানে ধৰি লওক দুজনী গাহৰি পুহিছে, তেতিয়াহ'লে তেওঁলোকে মানে দানাটো, কাৰণ আমি জানো সুষম দানাৰ বহুত প্ৰাইজ আছে, প্ৰাইজো আছে আৰু আপোনাৰ প্ৰয়োজনটো আছেই, কিন্তু আপোনাৰ কিছুমানে আপোনাৰ নোৱাৰে এফৰ্ড
1: কৰিব,
0: পোৱা নাযায়। আৰু কিছুমান গাঁৱত আপোনাৰ তেনেকুৱা এভেইলেবলো চাগে নহয়, এতিয়াও তেনেকুৱা আছে। চ' তেতিয়া কি হয়, তেওঁলোকে লোকেলি যিবোৰ এভেইলেবল থাকে, যেনে কচু পালে, বা আপোনাৰ জুগুলি যিটো মদৰ বনোৱাৰ পিছত যিটো বস্তু ৰৈ যায়, সেনেকুৱা বস্তুবোৰ খুৱায়। কিন্তু সেইটো বস্তুত কিন্তু গোটেইখিনি সেইটো সুষম আহাৰত নপৰে, কেৱল পেটটোহে ভৰায়। কিন্তু তা সেইখিনি যেতিয়া কৰিব যায়, তেতিয়া কি হয়, আপোনাৰ বডিটোত গোটেইখিনি বস্তু গাহৰিটোৱে নাপায়, মানে খাদ্যখিনিত গোটেইখিনি যিখিনি
1: পুষ্টি
0: নাপায়, নিউট্ৰিশ্যন নাপায়। নিউট্ৰিশ্যন নাপায় কাৰণে আমি এই ডিৱৰ্মিংটো, যিটো মানে পেলুৰ ঔষধ দিয়াটো বা লিভাৰৰ দিয়াটো, বা সময় সময়ে আমি কিছুমান ভিটামিন ছাপ্লিমেণ্ট, সেইটো আমি ফাৰ্মাৰখিনিক মানে আমি চাজেষ্ট কৰোঁ যে তেওঁলোকে এইটো খুৱাব লাগে সময়ে সময়ে।
1: এতিয়া আমি যিটো দেখিলোঁ যে বিজ্ঞানসন্মতভাৱে যদি গাহৰি পালন কৰা যায়, তেতিয়াহ'লে গোটেই বছৰজুৰি

0: খুচি আচলতে মানি চলিব লাগে গাহৰি পালকজনে। তেনে ক্ষেত্ৰত তেওঁলোকে যদি অকণমান সৰহীয়াকৈ কৰিছে বা দহটাই থাকক বা তাতকৈ অলপমান কমেই থাকক, তেওঁলোকে এখন নিজাকৈ এখন ৰেজিষ্টাৰ ৰখাটো ভাল নেকি, কি কয়?
1: হয়, মানে একচুৱেলি গাহৰি ফাৰ্ম এখন কৰিলে আপোনাৰ সদায় মানে ৰেকৰ্ড কিপিং, আমি ৰেকৰ্ড কিপিং বুলি কওঁ,
0: হয়
1: ৰেকৰ্ড কিপিংটো মানে মেইনটেইন কৰিব লাগে। তাতে এটাটো হ'ল কি, আপুনি ভাবক প্ৰথম আপোনাৰ যিটো গাহৰি কিনে, কিনাৰ পৰা লৈ আপোনাৰ পোৱালি জন্ম হোৱালৈকে বা ভেকচিনেশ্যন আমি যোনটো ৰেকৰ্ড কওঁ, মানে আমাৰ কুকুৰৰ ক্ষেত্ৰত যেনেকৈ আমি এনুৱেল এণ্টি ৰেবিজটো দিব লাগে, সেনেকৈ মানে একচুৱেলি আপোনাৰ এই গোটেই ৰেকৰ্ডখিনি আপোনাৰ ৰাখিব লাগে। আপোনাৰ পোৱালি কেতিয়া জন্ম হ'ল, পোৱালি আমি কেতিয়া মানে ওলাই দিছোঁ, কেতিয়া আমি চেল কৰিছোঁ। আৰু ইয়াতে এটা বস্তু মানে মই ক'ব বিচাৰিছোঁ, মানে একচুৱেলি আমি যেতিয়া নতুনকৈ কিনোঁ পোৱালি, সেই পোৱালি হওক বা আপোনাৰ ডাঙৰ এনিমেলে হওক, মিনিমাম একমাহ মানে আমি সদায় কোৱাৰেণ্টাইন কৰি থ'ব লাগে। আপুনি যেতিয়া মানে বাহিৰৰ পৰা যদি আনে, এটাটো কি হয়, আমাৰ হেল্থ চাৰ্টিফিকেট লাগে, এইটো ভেটেনেৰি অফিচাৰেই দিয়ে, সেইটো সদায় মানে চাই ল'ব লাগে কি আপোনাৰ এনিমেলখিনি মানে ডিজিজ ফ্ৰী আছেনে নাই। আৰু অনাৰ পিছতো আপোনাৰ মানে ফাৰ্মত যদি বেলেগ গাহৰি আছে, তাতে মানে ডাইৰেক্ট নাৰাখি এটা মানে কোৱাৰেণ্টাইন ছেট বুলি আমি কওঁ, সেই কোৱাৰেণ্টাইন ছেটত মানে মিনিমাম মানে একমাহ থৈ দিব লাগে। হয়, আৰু কিবা বেমাৰ হ'লেও মানে বেমাৰী গাহৰিবিলাক আইচলেশ্যন ছেট আছে, আইচলেশ্যন ছেটত মানে থৈ দিব লাগে, মানে আপুনি ছেপাৰেট কৰি পেলাই মানে থ'ব লাগে। তেতিয়া মানে কি হয়, আমাৰ এই বেমাৰবিলাক মানে অলপ কণ্ট্ৰলত থাকে, মানে
0: বাকীবোৰলৈ নিবিয়পে।
1: হয় হয়, নিবিয়পে।
0: এতিয়া যিহেতু আমি বিজ্ঞানসন্মত শব্দটো লগাইছোঁ, গতিকে ইয়াতে আমি নিশ্চয় জাত নিৰূপণ কৰাৰ ক্ষেত্ৰতো আমি সিদ্ধান্ত ল'ব লাগিব, কোনবিলাক জাতৰ কথা আপোনালোকে আঙুলিয়াব এনে ক্ষেত্ৰত?
1: ইয়াতে আপোনাৰ একচুৱেলি যেনেকৈ ডক্টৰ অলিভাই ক'লে কি, আমি আজিকালি ক্ৰছ ব্ৰেডত বেছি হেৰি কৰি আছোঁ, আপোনাৰ যিমান জাত আছে চব ক্ৰছেই হয় একচুৱেলি। ক্ৰছ আমি কিয় কৰোঁ, কাৰণে যোনবিলাক মানে বাহিৰৰ হয়, মানে এক্সটিক ব্ৰিড, এক্সটিক ব্ৰিডবিলাক মেইনলি বেমাৰবিলাক মানে খুব লাগে, হা মানে ডিজিজ ৰেজিষ্টেঞ্চটো মানে খুব কম হয়। তো সেই ডিজিজ ৰেজিষ্টেঞ্চটোৰ কাৰণে কি হয়, আমি সদায় ইণ্ডিজিনাছ ব্ৰিডৰ লগত মানে আমি ক্ৰছ কৰোঁ,
0: ক্ৰছ কৰিব লাগে,
1: যাতে মানে কি কয় আপোনাৰ এই বেমাৰবিলাক কম হয়, আৰু মানে কি কয় যোনটো এনভাইৰনমেণ্টত থাকে সেইটো মানে আপোনাৰ মানে কমফৰ্টেবল হৈ থাকে,
0: ষ্ট্ৰেছ ফ্ৰী হৈ থাকে, জলবায়ুৰ লগত খাপ খোৱা,
1: হয় হয়, জলবায়ুৰ লগত খাপ খোৱা হয়,
0: আৰু যাতে মাংসও যাতে ভাল হয়,
1: ভাল হয়,
0: হয়।
1: তো তাতে আপোনাৰ এই এটা ইয়ৰ্কশায়াৰ আছে, ডিউৰক আছে, আকৌ আমাৰ এই কি কয় হেমছায়াৰ আছে।
0: আমি বৰ্তমান বজাৰত যিবিলাক আমি গাহৰি দেখা পাওঁ, গাহৰি মাংস মানুহে কিনে, এইবিলাক জাতৰে নিশ্চয়,
1: সেইবিলাক জাতৰে, হয়
0: হয়।
2: বিজ্ঞানসন্মত গাহৰি পালনৰ সহায়ক আঁচনিসমূহ এই আলোচনাৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ল'লে ৰাণীৰ গাহৰি প্ৰজনন পামৰ পশু চিকিৎসা বিষয়া ডক্টৰ অলিভা দাস আৰু ৰাণীৰ খণ্ড পশু চিকিৎসা বিষয়া ডক্টৰ ৰাজকিশোৰ গগৈয়ে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ

ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথাৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।

0: ৭১ মুঠিত ১০০ টকা, ভাতকেৰেলা ৩৫০০ টকাৰ পৰা ৪০০০ টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত ৩৩০০টকাৰ পৰা ৪০৫০টকা, গোমধান ২৪০০টকাৰ পৰা ২৫০০টকা, গোটামগু ৯০০০টকাৰ পৰা ১৩৫০০টকা, মচুৰ ৭৭০০টকাৰ পৰা ৭৮০০টকা, বুট ৭৪০০টকাৰ পৰা ৮৫০০টকা, মাটি দাইল ১১,২০০টকাৰ পৰা ১৪,৮০০টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৯,০০০টকাৰ পৰা ১২,০০০টকা, মচুৰ দাইল ৭,২০০টকাৰ পৰা ১১,৮০০টকা, ৰহৰ দাইল ১০,২০০টকাৰ পৰা ১২,০০০টকা, বুট দাইল ৭,৯০০টকাৰ পৰা ৮,৫০০টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত ৯০০টকাৰ পৰা ১৫,০০টকা, পিঁয়াজ ৫,৩০০টকাৰ পৰা ৬,২০০টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত ৬,৭৫০টকাৰ পৰা ৭,০০০টকা, তিল ১৫,০০০টকাৰ পৰা ১৭,০০০টকা, ধনিয়া ১৫,০০০টকাৰ পৰা ১৭,০০০টকা, আদা ১৪,০০০টকাৰ পৰা ১৬,০০০টকা, শুকান জলকীয়া ১৮,০০০টকাৰ পৰা ১৮,৫০০টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৬,০০০টকাৰ পৰা ৭,০০০টকা, চেনী ৫,২০০টকাৰ পৰা ৬,৪০০টকা, তামোলৰ দৰ প্ৰতি পোনত ৩০০টকাৰ পৰা ৪০০টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰি দৰ ১৫০টকাৰ পৰা ২০০টকাৰ ভিতৰত, ১৫ কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ ২,২০০টকাৰ পৰা ২,৫৮০টকা, বনস্পতি ঘিৰ ১৫ কেজিৰ প্ৰতিটো টিনৰ দৰ ২,৩৮০টকাৰ পৰা ২,৪০০টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৩,০০০টকাৰ পৰা ৪,০০০টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
2: লাপানা পাডা নাতুম কিষাণ বাণী আজামেক আৰ্জুলং টাংল লাকে আকাশবাণী দিব নন আৰ্জুক নাং হিন্দী গজল আলোন আজামেক গজল আলোন আজামেক লংপান কি চেংসি আলোন আৰ্জুক নাং জগজিৎ সিং কিলন আলোন আলোন আলামতে আপুনি হাতো কি লাকিৰ

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি। খানাপাৰা উত্তৰ পূৰ প্ৰথম লোকসকলৰ স্বয়ংক্ৰিয় পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান। অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন ঠাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ। আৰু ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত থকা বাধা নিযুত বাবু আঁচনিৰ অক্টোবৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পৰিকল্পনা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে অহা বছৰৰ পৰা আঁচনি দুখনৰ পৰিসৰ সম্প্ৰসাৰিত কৰি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। নিযুত মইনা আঁচনিত ANM, GNM আৰু BSc নাৰ্ছিঙৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভৱিষ্যতে আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধিৰ বিষয়তো ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি প্ৰকাশ কৰে।
1: অহা বছৰৰ পৰা আমি GNM, ANM আৰু BSc নাৰ্ছিং পঢ়া অসমৰ যিসকল পাৰ্মানেণ্ট চিটিজেন তেওঁলোককো আমি এই সুবিধা দিম। লাহে লাহে আমি এই সুবিধা বঢ়াই গৈ আছো। যিমানবিলাক অসমত ল'ৰা ছোৱালী পঢ়ি আছে সকলোকে সামৰি ল'বৰ বাবে চেষ্টা কৰিম।
0: আজিৰ অনুষ্ঠানত নিযুত মইনা আঁচনিৰ অধীনত 4,39,598 গৰাকী ছাত্ৰীলৈ 48,22,00,000 টকা আৰু নিযুত বাবু আঁচনিৰ অধীনত 1,02,501 ছাত্ৰলৈ 10,37,00,000 টকা প্ৰদান কৰা হয়। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু BEd-ৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হৈছে। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছতে আজি খানাপাৰা ISBTত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লয়। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে কেন্দ্ৰটো মুকলি হোৱাৰ ফলত ইউৰোপৰ 28 ৰাষ্ট্ৰসহ মুঠ 42 দেশ ভ্ৰমণৰ বাবে গুৱাহাটীতে ভিছা আবেদন কৰাৰ পথ প্ৰশস্ত হ'ব। কেন্দ্ৰটোৰ পৰা এই আবেদনসমূহ সংশ্লিষ্ট দেশৰ দূতাবাসলৈ প্ৰেৰণ কৰা হ'ব আৰু অনুমোদনৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব।
1: আগতে ভিছা এপ্লিকেশ্যনৰ কাৰণে অসম আৰু উত্তৰ পূৰ্বৰ জনসাধাৰণ কলিকতা বা দিল্লীত যাবলগীয়া হৈছিল। এতিয়া 14 ৰাষ্ট্ৰ আৰু চেনগেন ভিছা, যাৰ জৰিয়তে আৰু 28 ৰাষ্ট্ৰলৈ আমি যাব পাৰোঁ, তাৰ ভিছা এপ্লিকেশ্যন আমি গুৱাহাটীতে কৰিব পাৰিম। আমাৰ ইয়াতে VFS গ্লোবেলে তেওঁলোকৰ ভিছা এপ্লিকেশ্যন চেণ্টাৰ আজিৰ পৰা আৰম্ভ

0: লাগিব। আমি ইয়াতে ভিছা এপ্লিকেশ্যন দিম, ইয়াৰ পৰা নিজৰ নিজৰ এম্বেচিলৈকে যাব, ভিছা এপ্ৰুভ হ'ব, ইয়াৰ পৰা আমি পাছপৰ্টটো ল'ব পাৰিম। এই সুবিধাটো বহুত দিনৰ পৰা অসমৰ মানুহে, উত্তৰ পূৰ্বৰ মানুহে বিচাৰি আছিল, আজি আমি এই সুবিধাটো আৰম্ভ কৰিব পাৰিলোঁ।
1: ডক্টৰ শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰৰ ভগদত্ত উৰণ সেতুৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰো উদ্বোধন কৰে। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচীৰ অধীনত 34,82,00,000 টকা ব্যয় সাপেক্ষে সেউজ প্ৰাচীৰ প্ৰকল্প ৰূপায়ণ কৰিছে। গুৱাহাটীৰ বিভিন্ন উৰণ সেতুৰ তলৰ 20 স্থানত এনে সেউজ প্ৰাচীৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উচ্চ শিক্ষা লাভৰ সপোনত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যুৱ প্ৰজন্মৰ সপোন নতুন ভাৰতৰ সপোন বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱক যুৱতীসকলক শিক্ষাৰ জৰিয়তে সমৃদ্ধি পদক্ষেপ বুলি মন্তব্য কৰে। মন্ত্ৰী বিমল বৰাই টিংখাং মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠিত 554 গৰাকী ছাত্ৰ নিযুত কয় যে ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰসাৰ, বাল্য বিবাহ ৰোধ, যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰশীলতা আৰু উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই আঁচনি দুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কাছাৰ জিলাৰ লক্ষীপুৰত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে পয়লাপুলৰ নেহৰু মহাবিদ্যালয়কে ধৰি 7খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষাৰ প্ৰসাৰ তথা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষিত কৰাৰ দিশত ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়দানত হিন্দুৰ পৰা ইছলাম বা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলে ধৰ্মান্তৰকৰণৰ পূৰ্বে জাতিগত পৰিচয় ভিত্তিত লাভ কৰা পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা স্বয়ংক্ৰিয়ভাৱে দাবী কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তামিলনাডু চৰকাৰে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু চন্দ্ৰশেখৰক লৈ গঠিত এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। আদালতে কয় যে কোনো এজন ব্যক্তিয়ে হিন্দু ধৰ্মীয় সামাজিক ব্যৱস্থাৰ পৰা আন ধৰ্মীয় সামাজিক ব্যৱস্থালৈ ধৰ্মান্তৰিত হলে পূৰ্বৰ সামাজিক পিছপৰা জাতিৰ অৱস্থিতি হেৰুৱায়, ফলত তেনে ব্যক্তিয়ে পিছপৰা শ্ৰেণী বা অনুসূচিত জাতিৰ পূৰ্বৰ ভিত্তিত সংৰক্ষণৰ সুবিধাও একে কাৰণতে লাভ কৰিব নোৱাৰে। হিন্দুৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হলে এগৰাকী ব্যক্তিয়ে পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সদস্য দাবী কৰিব নোৱাৰে বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে। উল্লেখযোগ্য যে তামিলনাডু চৰকাৰে 2024 চনত জাৰি কৰা এটা চৰকাৰী নিৰ্দেশৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। এই নিৰ্দেশ অনুযায়ী পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী অথবা অনুসূচিত জাতিৰ অন্তৰ্গত কোনো ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁক স্বয়ংক্ৰিয়ভাৱে পিছপৰা শ্ৰেণীৰ মুছলিম ব্যক্তি বুলি গণ্য কৰা হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই চৰকাৰী নিৰ্দেশক অসংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিছিল। এই ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় বাহাল ৰাখে। কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত 5 মাইল অঞ্চলত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰিছে। আজি এখন সংবাদমেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে কয় যে অভিযানকালত এখন ট্ৰাকৰ পৰা 57 কোটিৰো অধিক মূল্যৰ ইয়াবা টেবলেট জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত ট্ৰাকখনত থকা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ নিৰ্বাসী শচীন টোমৰ আৰু মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ নিৰ্বাসী ৰোহিত যাদৱ নামৰ দুজন লোকক আটক কৰা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
3: আমাৰ এটা চিক্ৰেট ইনপুট এটা আছিলে, এখন ট্ৰাক যোনটো NL ৰেজিষ্ট্ৰেশ্যন হয় সেইখন এখন নেবাৰিং ষ্টেটৰ পৰা ইয়াবা টেবলেটৰ কেৰি কৰি আছিলে। একৰ্ডিংলি আমি উদাৰবন পুলিচ ষ্টেচনৰ আণ্ডাৰ যোনখিনি 5 মাইল এৰিয়া আছে তাতে আমি এটা নাকা ছেটআপ কৰোঁ। নাকা ছেটআপ কৰোঁতে আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিছোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত গোটেই এজ পাৰ NDPS ফৰ্মেলিটিজ আমি গাড়ীখন যেতিয়া চাৰ্চ কৰোঁ, চাৰ্চ কৰোঁতে আমি গাড়ীখনত 230,000 ইয়াবা টেবলেট পাওঁ। তাতে চিক্ৰেট চেম্বাৰৰ ভিতৰত দুজন মানুহক আমি আটক কৰোঁ। তাতে এজন শচীন টোমৰ, তেখেতৰ ঘৰ ফিৰোজাবাদ হয় উত্তৰ প্ৰদেশ, আৰু

0: নেক্সটজন হ'ল ৰোহিত যাদৱ, তেখেতৰ ঘৰ গোৱালিয়ৰ এমপিৰ হয়।
1: ইপিনে দিছপুৰ আৰক্ষীয়ে আজি মাদকদ্ৰব্য বিৰোধী অভিযান চলাই 8 কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে দিছপুৰৰ ছুপাৰ মাৰ্কেট এলেকাত চলোৱা অভিযানত প্ৰথমে এখন বাহনত নিচাযুক্ত সামগ্ৰী লৈ অহা সঞ্জীৱ ৰায় নামৰ এজন লোকক আৰু তেওঁৰ পত্নীক আটক কৰে। ইয়াৰ পাছত তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাহিলীপাৰাৰ ভাড়াঘৰত অভিযান চলাই 1 কিলোগ্ৰামৰো অধিক নিচাযুক্ত সামগ্ৰী, এটা পিষ্টল আৰু 6 জাই সজীৱ গুলি জব্দ কৰে। শাৰদীয় নৱৰাত্ৰিৰ আজি পঞ্চম দিনা দেৱীক স্কন্দমাতা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে মাতৃসুলভ স্নেহ আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীৰ স্কন্দমাতা ৰূপৰ বিষয়ে উল্লেখ কৰি মমতা আৰু বাৎসল্যৰ অধিষ্ঠাত্ৰী দেৱীয়ে সকলোৰে মাজত স্নেহ আৰু সৌহাৰ্দ্যৰ মনোভাৱ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰে। কাইলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। গুৱাহাটী মহানগৰ আৰক্ষীয়ে শাৰদীয় দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে উদযাপনৰ লক্ষ্যৰে পূজা সমিতিসমূহৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সমিতিসমূহে নিশা 10 বজাৰ পিছত উচ্চ স্তৰত মাইক আৰু ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। প্ৰতিখন পূজা মণ্ডপত CCTV কেমেৰা স্থাপন কৰিব লাগিব। নিশালৈ স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব আৰু সমিতিসমূহৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰা উচিত। পূজাৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যেৰে পূজাস্থলীত অসামৰিক পোচাককতো আৰক্ষীৰ লোক নিয়োগ কৰা হ'ব। গুৱাহাটী মহানগৰ এলেকাত দুৰ্গা পূজাৰ সময়ছোৱাত সাধাৰণ ৰাইজ, বিশেষকৈ শিশু, ছাত্ৰ ছাত্ৰী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ বাবে পথচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ সুগম চলাচলৰ সুবিধাৰ্থে 16ৰ পৰা 20 অক্টোবৰলৈ মহানগৰ আৰক্ষীয়েও কিছু জৰুৰীকালীন পথ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ছোৱাত পুৱা 4 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে সামগ্ৰী কঢ়োৱা বাহনসমূহক মহানগৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। ইয়াৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুপৰীয়া 2 বজাৰ পৰা নিশা 2 বজালৈ যান বাহন প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। মহানগৰীত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰতো বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা চিটি বাছসমূহ বশিষ্ঠ চাৰিআলিৰ পৰা নেপালী মন্দিৰ ভৰলুমুখ হৈ ধাৰাপুৰলৈ চলাচল কৰিব পাৰিব। একেদৰে আদাবাৰী বাছ স্থানৰ পৰা লালগণেশলৈ যোৱা চিটি বাছ মালিগাঁৱৰ পৰা জোৰত উৰণ সেতু হৈ ৰাজধানী মছজিদেৰে লালগণেশলৈ চলাচল কৰিব লাগিব। পাঞ্জাৰীবাৰীৰ পৰা ধাৰাপুৰলৈ চলা চিটি বাছসমূহ নুনমাটি হৈ গন্তব্যস্থানলৈ চলাচল কৰিব। একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰলৈ চলা চিটি বাছৰ ক্ষেত্ৰত উভতি অহাৰ সময়ত পথ সলনি কৰি ঘূৰি আহিব লাগিব। আন্তঃজিলা বাছসমূহৰ ক্ষেত্ৰতো নামনি অসমৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ জালুকবাৰীৰ ফালৰ পৰা মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। বাতৰিৰ পৰৱৰ্তী অংশখনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন আজি ডিফুত অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত অনুষ্ঠিত এদিনীয়া অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কেগ প্ৰতিবেদন দাখিল কৰি ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ হিচাপে পবিত্ৰ ৰংপিক দায়িত্ব অৰ্পণ কৰে। ডঃ ৰংহাঙে ইয়াৰ পাছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰী সেৱাবিধি আৰু 2026-27 বিত্তীয় বৰ্ষৰ 200 কোটিৰ পৰিপূৰক বাজেট দাখিল কৰে। 1952 চনৰ 23 জুনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ চাকৰিৰ কোনো সেৱাবিধি নথকাৰ পৰিপ্ৰেক্ষিতত ডঃ ৰংহাঙে পৰিষদৰ চাকৰি সেৱাবিধিও আজি পৰিষদীয় সদনত দাখিল কৰে। ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ লগে লগে পৰিষদৰ অধীনস্থ কৰ্মচাৰীসকলৰ চাকৰিৰ ক্ষেত্ৰত এই বিধি প্ৰযোজ্য হ'ব। প্ৰশ্নোত্তৰ কালৰ পাছত কাৰ্যক্ৰমণিকা অনুযায়ী অধ্যক্ষই পৰৱৰ্তী অধিৱেশনলৈকে সদন স্থগিত ঘোষণা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা দ্বিতীয় দিনৰ বাবে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদান কালত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাক জেৰা কৰে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠত আজি অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত অভিযুক্ত পক্ষই সময় বিচৰাত উচ্চ ন্যায়ালয়ে বৈশ্যৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। আন এগৰাকী অভিযুক্ত নন্দেশ্বৰ বৰায়ো জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। শিৱসাগৰ জিলাৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ সভাগৃহত আজি মহিলা কিষাণ দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা কৃষকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিৱসাগৰ জিলা কৃষি বিষয়া অমৃত শইকীয়াই মহিলা কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ইয়াৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হবলৈ পৰামৰ্শ দিয়ে। কৃষিখণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতি বিকাশত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ

0: কথা উল্লেখ কৰি কৃষি বিষয়াগৰাকীয়ে মহিলা কৃষকসকলৰ উদ্যোগ সহযোগিতা আৰু কৰ্মদক্ষতাই কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নত বিশেষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোক সাঁচি খেতিৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মহিলা কৃষকসকল আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি, খানাপাৰাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন, হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা লোকসকলৰ স্বয়ংক্ৰিয় পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন ঠাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ আৰু ডিফুট কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 255 সংখ্যক অধিৱেশন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: এয়া